हितेश घोषनि सायजा अनुष्ठान सियाफारं नाथंहा नाथनि लेखा दं कृषिकर दानि कृषिकरनि बिसय दंहा आगस्ट मासि देमाननि कृषि कामनि पारि नाथंना भाइ कृषिकर जा बेबाक नाथंतनि श्रोता जाने नेनि कृषिकर अनुष्ठान से आदरायटो आरो कृषिकर चौनी आगे आपारंने आनि कांचिकनि नमस्कार आरो पेनमाननि लाखातो तानेनिं आगस्ट मासि देमाननि खेति सम्पर्के आलोचना देने लाफान्तो आगस्ट मासि नांनि हातकसि देमाननि खेति जों दंहा फुलकबि बान्धाकबि বিলাতী বান্ত আৰু অগ্ৰিমভাৱে ৰবি শস্যনি খেতি নিজনো পলিবাৰী প্ৰস্তুত আৰু খেৰ বাকাইনি কাম আৰম্ভ দেনা মানুহ ইটিহানা অকটচিন বানপীড়িত অঞ্চল জাৰংচি দিৰি দেখি পাবোন মাইনী খেতি বা মাহজাতীয় যিকোনো শস্য নিকাম চাকচি লাংনা মানুহ আগষ্ট মাছি দেমানী খেতি জাৰণি বিশেষ দিকে লাভজনক আৰু দৰকাৰী কয়টা দিহা জাৰং আবাজাৰংনে আগবঢ়াই থ শীতকালীন জাৱাকবা নিপলি প্ৰস্তুতি দেনি অৰ্থাৎ তৈয়াৰ দেনি যিটিংকাই ফুলকবি আৰু বান্ধাকবি আগষ্ট মাছনি মাজি ভাগ থাকিন উন্নত জাতনি জিটিংকাই ফুলকবিনি হিমানী বাছাতি আৰু বান্ধাকবিনি গংগা যমুনা বা কাবেরী ইতিহানা চালিনি কেৰজৰং বাকাইকে পুলি প্ৰস্তুত বা তৈয়াৰ দেলানা লাগিও অগ্ৰিমভাৱে হাতাইছি ইতিহানা জাৰং দনছাত মাম্বাৰে আৰু হাতাইছি যদি ফালনে মানুহ উটেংকাবাৰে তামতি লাভ দৌনিজা সম্ভৱ দু বিলাতী বান্তনি ক্ষেত্ৰচি পালি বৈশালী বা মংলা ইত্যাদি জাতনি কেৰজাৰং এই মাছিন জাগা জাগে পেইন জাগা জাগে পুলিদানে কাইনা লাগিও বেগাল বেগাল শস্যদানি ভিতৰচি চালিদান বা চালিমাই বিশেষ দিকে বয়নাডুনি অঞ্চল বেগাল কাৰণ জাৰংচি দেৰি দংনি জাগা জাৰংচি একত্ৰিছ আগষ্ট পৰ্যন্ত উন্নত জাতনি পিৰিনী জাল পাথাৰচি কাইনা মানুহ বা হালচি কাইনা মানুহ মাহজাতীয় শস্যদানি ভিতৰচি টি কমাইলেনি লগে লগে উষা আৰু পলচুৱা হাঁচি মগুমাহ মাটিমাহ বা তিল ইতিহানি খেতি জাৰং নি কাৰণে হাত উয়াৰ দেলানা লাগিও আগষ্ট ছেপ্টেম্বৰ মাছি কোনো কোনো অঞ্চল জাৰংচি যাৱা কবানি খেতি দেনে মানুহ ইতিহানা অধিক ৰিঙনি কাৰণে বা এই সম্পৰ্কে ৰিংলানি কাৰণে আপাজা বিশেষ দেখি কৃষি বিশেষজ্ঞনি পৰামৰ্শ লাংবাৰে পেণ্ডু আপাজা যদি থাৰ মানুহ বিটিহানা যাবা বা পাচলি বিটিহানা খেতি দেহেলা পান্ত আপাজনী হাজা বিৰকমনি হাঁহ উটিংকাই সাৰ প্ৰয়োগ বা সাৰ লাখানি আৰু কেৰনি পৰিমাণনি সঠিক হিচাপ জাৰং লাংনা মানুহ উটিংগে আপাজৰং দিৰিদেশাকে এই আগষ্ট মাছিন আপাজৰং নানান্ধকনি শীতকালীন অৰ্থাৎ গ্ৰীষ্মদিননি যাবা কবা অগ্ৰিমভাৱে বান্ধাকবি ফুলকবি বিলাতী বান্ধাও আৰু বান্ধাওনি খেতিনি কাৰণে হাজাৰং তৈয়াৰনি কাৰণে আৰম্ভ দেলা খানালিগিও আৰু উপযুক্ত প্ৰতিষ্ঠান থাকি কেৰজাৰং নাখে পুলি
বানাইলানে লাগিও আরও অকটনি ভিতরসিন ওই রং আপাজ রং কায়লা বাপরে যথেষ্টভাবে আপাজ রং লাভবান দৌনি মানা আর উনিলগে যদি আপাজা খেতে দিসা তথাপি বোন আপাজা যদি পলি যারং হাতাইসি ফালু উটিংকাই বাবন আপাজা যথেষ্ট লাভবান দৌনি যা সক্ষম দৌনা নমস্কার কৃষি কামনি বাড়ি ইসম্বেকে বাড়ি কৃষি করজা অনুষ্ঠান চিয়াপারং নাথুহা জাসিং অনুষ্ঠান নাথুং টংটা পারং আকাশবাণী তুরা কেন্দ্র টাকি অনুষ্ঠান চিঠাই আপারং নে নাথুনি লেখাত হিমাদ্রি কোষ্ণী খুরাংসি চাই